0: 안다 정마 가령아 남니 송송너즈 있는 말이 산이 기타너즈라 있는 말 안다 정마다 허자통 사측 리주 정마라 산인인 주과 정미다 로건능아 로가이즈기 샘비능아 샘바이즈기 능하 공체이리 닌카 다스그라 다카 로스그이리 아스강이크 안치라 안저비크 초심정이 Tensung si nu ndiwa inre ko.
1: Avdeng go ngoma inre, chechi higo na mare. Argan nore lakar satang de songchibe chuchela, tsige zgmana rangshkora korsung. Lore re pshirun ne shawar dap jugu tiin, mamtara nima nibjathang gore donar. Di tabka kirge hachang tsab che ni samto go nashiong yo. Tsam nanje nyangtsang gaga jugu nyankara tukka. Mambi kirge lignin dine wala tongzi, kalara munga iyo na cha. Ki satang di chela ngarjin lignin Tensung ibda nare. Kargi lu mungurang ka nyamnyong di ghzha chui zamda nyamsin demzik ka lakhtza cha sarji lakhjir ka thablam da yotse ku arere zin pamni ra ar ngatchaga ji yungnar Dada ngipa tong ka khibsha ra lakhtzal ka zhongli yinnar Chachin da lhomna mando nar
2: Dara
0: dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara dara तो चेजगाजिना तारतारा मांगवा आचेजो नाजुनजो गंदर ओ चेचुता फाइल ममंग चाचोनिक तासारा तालोनाग न्यांगसाइनर अरियो थामचिल चेचो जुओनर आजाइल छमोदर चेनारा जेंग साचाइनर अरंगिल छमोद गदगनारा पासा फाइलिनर फासंग जंबाइन जों अमुगोरा आ फारका रिपाइन जों छागोसेनर ताचेजो नाजुनजो छना आशावा कनला शपा तुंखिनी जितिन कामा टेमोर ताखिन तगतखर आशावन द छचुलगन जु तब सोनाता आ ता छोंसादगनी शना अरंग फाइला सोंचुपसी तंगनर आ छेसादगनी शना अमान र जासमगन जोंखों दे सोंचुपसी तंग आ ता तेरंगे छचु समा आ देम बोतुन छदगिन जेना नि छचु जानबुइन गुगतं सेरगुन मन ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཁག ཉསམཅེ སམ་པ སམཅེ ཟེནར ཨ་རང་རང་ དང་ཀ་རི ཡོནར ཨ་ངེ་དེ ཚ་ཀ་རེལ་ལ ཡ་ཏ་ ཀ་བ་ཅིན་ཆེགོ
2: ཡ་ཡ་ཡ་ཡ་
1: གིར་གིན་ནོར ཁེ་ཁལིཕོན དམོས་གདག ད་རུང་ ཆེ་ཟ་གཏ རང་ཤ་ཝ་མན་ཟམ ཏ་ཏང་སོང་ཅེ་པུ་ཆེལ་ ཁ་གར་གོན
0: ང་གོང་ཅིན་ དང་ཡན་ཟེན་གེན་གཏ ཏ་ཏང་རང་རུ་ཀ་མན་ཚུགོ སོང་ཅུ་བེ་ཅུང་ངེ་ཨེན་གེན་ནེནར ཨ་དེ་མ་ཚལ ང་མ་ཚིན་དེ ཨ་སེམ་དེན་ཉག་ཅིག་ར་ ཡིན ཨ་ཤེ་རེ་གོ དང་ཨ་དེ་ སེམ་ཡོ་ན་ར་ ལི་གམར་ཅུག་ཡ་ ཨ་ཤ་ཡི་ཆོ ང་ཐུམི་ སེམ་དེན་ད་ རྒྱིན་མ་ཆལ་ ཆ་ཅིན་ཅིག་ཅུང་དུ་ད་ ང་རེ་ཝ་ཡ་
2: ཨ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ་ཡ
3: шигдэн жавар дээрэн дэвээ наажун тэг сэмтэ хртангарам тэсэ. Хоцэ мэндэн тэ нэчэ нарьян датун тухмэй сэмдэн хтамбар жангвэй аргапу нуэрэ тэн. Аргянран на хрчээтэв чэ хуэлэн барвэй хрсатан ла чэрни. Нгар чэ хчуэнэм тэн сэнтнан кэнгра тэн лэдэ асу арам чэ явар чэр. Санэг жэшчун гэчэ тэ лангцу тэн тана мэцэй чэн пэлвэй аргэнрэ панда тэгла ngangnam khichi yerang tang daki khichi teren diwi lhowa tagi jang lekan da la ka chak che yang dan du mi che ingin shi tang ariwa chemu shi yim bang zhe ni tu xiong